এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত একাধিক গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটী মহানগৰৰ সম্প্ৰসাৰণ বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক সুদৃঢ়কৰণক লৈ আলোচনা বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা আৰু আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা উভতি আহি কালি একাধিক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত প্ৰথমখন বৈঠকত গুৱাহাটী মহানগৰক আধুনিক আৰু পৰিকল্পিত ৰূপত সজাই তোলাৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত সৰুসজাই অঞ্চলক বিশ্বমানৰ আন্তঃগাঁথনি উন্নত যোগাযোগ সম্পন্ন ৰাজহুৱা সুবিধা আৰু বহনক্ষম নগৰ পৰিকল্পিত কল্পনাৰে আকৰ্ষণীয় স্থল হিচাপে গঢ়ি তোলাৰ বিষয়টোৱে আগস্থান লাভ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সম্প্ৰসাৰণ প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেডৰ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ বাবে বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ পৰিকল্পনা পৰ্যালোচনা কৰে। দুয়োখন বৈঠকত মন্ত্ৰী কৌশিক ৰায়, অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

0: বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত নৱনিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কাৰ্যক্ৰমণিকা, প্ৰশ্ন উত্থাপন, বিতৰ্কত অংশগ্ৰহণ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক্তব্য প্ৰকাশ কৰিব লাগে, এই বিষয় লৈ আলোচনা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বিধানসভাৰ নিয়মাৱলীৰ প্ৰতিটো দফা নৱনিৰ্বাচিত বিধায়কসকলে যাতে আয়ত্ত কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই শিবিৰত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নোমল মমিন, সমুদ্ৰগুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনোধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহ উৎপাদন কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাচা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে 3,000 টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এই মাচা চাহৰ প্ৰথমে উৎপাদিত কিছু অংশ 3,000 টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ উজ্জ্বল স্বীকৃতি বুলিও অভিহিত কৰে। তেওঁ কয় যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত জাপান বন্ধুত্বকো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে সম্প্ৰতি বিশ্ব চাহ উদ্যোগত নতুন দিশ নিৰ্ধাৰণ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই জিআই টেগ লাভ কৰা গামোচা আৰু আৰনাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰৰ অভাৱত গুৱাহাটীৰ পৰা বিদেশলৈ চাহ পঠিওৱাত অসুবিধা হোৱাৰ বাবে কলকাতাৰ পৰা প্ৰেৰণ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি কণ্টেইনাৰ বৃদ্ধিৰ বাবেও আহ্বান জনায়। বিদেশত প্ৰভূত চাহিদা থকা অগৰু কাঠৰ ৰপ্তানি সুচল কৰাৰ বাবে DGST অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সুচল কৰাৰ বাবেও শ্ৰীবৰাই অনুৰোধ জনায়। তেওঁ লগতে ভৈব আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম্প স্থাপনৰ বাবে অনুমোদন দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায়।
1: অসমত উৎপাদিত বিভিন্ন সা সামগ্ৰীসমূহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতাৰে আমাৰ এক্সপৰ্ট কোৱাণ্টিটি আমি কেনেকৈ বঢ়াব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। ভৈব নামৰ এখন আঁচনিৰে ভাৰত চৰকাৰে প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অসমতো এই ভৈব আঁচনিৰ অধীনত প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট স্থাপন কৰিবৰ কাৰণে আমাক অনুমোদন জনায়। আৰু অন্যহাতে আমি আমাৰ যি আই চি ডি আমিনগাঁৱত কণ্টেইনাৰৰ সংখ্যা বৃদ্ধি কৰি আমাৰ টি এক্সপৰ্টৰ ক্ষেত্ৰত যিটো আমাৰ সমস্যা আছে সেই সমস্যা নাইকিয়া কৰিবৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ।
0: খাদ্য, ৰাজহুৱা বিতৰণ আৰু

গ্রাহক পরিক্রমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ কয় যে এই আয়োগত মুঠ 7জন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম দুগৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহে অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শস্যৰ পথৰ মানুহ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছিল।

0: 1972 চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছতে ক্ৰমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দচয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই শিশুৰ বাবে ল'ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি শীৰ্ষক তিনিখন সংকলন ৰচনা কৰিছিল। 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি আমালৈ বাতৰি আহিছে। পূব গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৱে গুৱাহাটীত 100 কোটি টকাৰ জালনোট সুমুওৱা বুলি এজন অভিযুক্তই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যৰ সত্যতা নাই বুলি দাবী কৰিছে। শ্ৰীপেগুৱে কালি এখন সংবাদমেলত কয় যে জালনোট সন্দৰ্ভত 2টা গোচৰ ৰুজু কৰা হৈছে, লগতে জালনোটসমূহ চিনাক্ত কৰা অতি সহজ বুলিও তেওঁ মন্তব্য কৰে।
1: জুন 30 তাৰিখ আৰু 1 তাৰিখে বেক টু বেক 2টা ছাকচেছফুল অপাৰেশ্যন কৰিলে আৰু 5জন মানুহ আটক কৰিছে আৰু 13.46 FICN সিজ কৰিছে আৰু এলং উইথ আদাৰ ইনক্ৰিমিনেটিং আৰ্টিকলছ। এই সন্দৰ্ভত আমি অলৰেডি 2টা কেচ ৰুজু হৈছে আৰু ইনভেষ্টিগেশ্যন চলি আছে। ইনভেষ্টিগেশ্যনৰ পৰা দেখা যায় দ্য মটিভটো ভেৰি ক্লিয়াৰ, ভেৰি চিম্পল, টু চিট ইনচেণ্ট পিপল। ফাৰ্ষ্ট কেচটোত দেখা গৈছে একিউজ পাৰ্চনছবিলাকে উত্তৰ প্ৰদেশৰ পৰা আহিছিলে গুৱাহাটীলৈকে আণ্ডাৰ দ্য প্ৰটেক্স অফ মানে পাৰ্চেজিং গোল্ড। আৰু ছেকেণ্ড কেচটো এইটো ধেমাজি চিলাপথাৰৰ পৰা আহিছিলে, তেওঁলোকে মানে সাধাৰণ মানুহক চিট কৰিবৰ কাৰণে উইথ দিছ কাৰেঞ্চি, ফেক কাৰেঞ্চি গুৱাহাটীত আহিছিলে।
0: ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 বা অন্তিম 16ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ৰাউণ্ড অফ 32ৰ আজি কিছু মুহূৰ্ত পূৰ্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক 1-0 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেনছত হোৱা আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছিয়ে চলিত প্ৰতিযোগিতাত নিজৰ 7ম গ'লটো কৰাৰ লগতে 6খন বিশ্বকাপত নিজৰ 30 সংখ্যক খেলত 20টা গ'ল অৰ্জন কৰাৰ এক বিৰল অভিলেখ গঢ়ে। তীৱ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বৰ্কছেৰ আম্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুট আউটত 4-2 পৰাস্ত কৰি ইজিপ্ত ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। নিৰ্ধাৰিত 90 মিনিট আৰু অতিৰিক্ত সময়তো খেলখন 1-1 অমীমাংসিত হৈ ৰোৱাত পেনাল্টিৰ সহায় ল'বলগীয়া হয়। এই জয়ৰ জৰিয়তে 92 বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: নতুন দিল্লীত অনুষ্ঠিত ভাৰত জাপান শীৰ্ষ সন্মিলনে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ কঢ়িয়াই অনা বিভিন্ন ইতিবাচক বাতৰিক গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো কাকতে অগ্ৰাধিকাৰ দিছে। অসমীয়া প্ৰতিদিন কাকতে এই সম্পৰ্কীয় এটা বাতৰিক নতুন দিল্লীত ভাৰত জাপান শীৰ্ষ সন্মিলনে ৰাজ্যৰ বাবেও দিলে আশাৰ সংবাদ, অসমত বৃহৎ বিনিয়োগ কৰিব জাপানে, আৰু দৈনিক জনমভূমি কাকতে অসমৰ ছেমিকণ্ডাক্টৰ বায়গেছ প্ৰকল্পত বিনিয়োগ কৰিব জাপানে শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছান ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম এনি ইমাৰ্জেছ কি পাৰ্টনাৰ ইন জাপানছ ষ্ট্ৰেটেজিক আউটৰিচ। ভাৰতৰ চাহ শিল্পৰ ইতিহাসত মাইলৰ খুঁটিৰে অসমে দেশৰ প্ৰথম বাণিজ্যিক মাট্টা চাহ উৎপাদন কৰাৰ বাতৰিকো আজি বিভিন্ন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক ভাৰতীয় চাহ শিল্পৰ ইতিহাসত যুগান্তকাৰী মাইলষ্টোন, দেশত প্ৰথম মাট্টা চাহৰ বাণিজ্যিক উৎপাদন অসমৰ। দ্য চেণ্টিয়েল কাকতো একেটা বাতৰি আছাম মেক্স হিষ্ট্ৰী উইথ ইণ্ডিয়াজ ফাৰ্ষ্ট কমাৰ্চিয়েল প্ৰডিউচড মাট্টা টি শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমত নৱজাতকৰ মৃত্যুৰ হাৰ 41ৰ পৰা 29লৈ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ ইতিবাচক এটা খবৰ অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 6 জুলাইত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু শাসক বিৰোধীৰ স্থিতি তথা প্ৰস্তুতিক লৈ এটা বিশেষ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবল এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত আৰু দৈনিক অগ্ৰদূত কাকতে দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা নলবাৰীৰ মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত একাধিক গুৰুত্বপূৰ্ণ বৈঠক, গুৱাহাটী মহানগৰৰ সম্প্ৰসাৰণ, বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক সুদৃঢ়কৰণক লৈ আলোচনা। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন। এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: শ্রোতা আকাশবাণী কি গুয়াহাটি কেন্দ্রে সাবসুন রেহেতে পোয়ার আঞ্চলিক বাতরি ফ্রিকোয়েন্সি মডুলেশন 100.2 মেগাহার্টজ পর আকাশবাণী কা হাফলং কেন্দ্র হে আভি আপ সুন পায়েঙ্গে খেলমা কার্যক্রম কে তহত খেলমা ভক্তি গীত জিসকে গায়ক কলাকার হে নওজনুল জৈতে ওর উনকে সাথী।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক বিটিআৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতিৰ তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী গোট গঠন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
1: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয়, গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলো তাত থাকিব। বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
0: শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি তেওঁ কয়। ইয়াৰ ফলত জলবায়ু সহনশীল কৃষি ব্যৱস্থা আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণৰ ক্ষেত্ৰত এই প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সমল ব্যুৰোৱে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত 2022 চনৰ পৰা এই প্ৰকল্প ৰূপায়ণ কৰি আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে GIS ভিত্তিক পানী নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত গুৱাহাটী বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা ফলপ্ৰসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত আৰু বহনক্ষম হয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীৰায়ে ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰস্তাৱিত সংশোধনৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ইয়াক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট পক্ষক পৰামৰ্শ দিয়ে। তেওঁ গুৱাহাটী মহানগৰীৰ বান ব্যৱস্থাপনাৰ বাবে সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। নগাঁও জিলাৰ পুৰণি গুদামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনৰ এখন গাহৰি পামত প্ৰায় 55টা গাহৰিৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে। ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰিসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
2: আমি 1 তাৰিখে BNSSৰ অন্তৰ্গত হুকুম জাৰি কৰো আৰু সমান্তৰালভাৱে আমি কালিং য'ত নিৰ্মূলকৰণ বুলি কয় ইলেক্ট্ৰিক শ্বকেৰে যোনটো নিৰ্মূলকৰণ কৰা হয় সেই নিৰ্মূলকৰণৰ হুকুম জাৰি কৰা হয়। সেই হুকুম মৰ্মে আপোনাৰ আজিৰ দিনটোত 47টা গাহৰি কালিং কৰা হৈছে। সেই অঞ্চলৰ 1 কিলোমিটাৰ ভিতৰত সম্পূৰ্ণভাৱে সতৰ্ক হৈ থকাৰ বাবে তথা তাত কোনো যদি গাহৰিৰ কিবা তেনেকুৱা ধৰণৰ বেমাৰ হয় তৎপরতায় তাক যাতে নির্মূলকরণ করা হয় আর সেই গাহরিবিল 10 ফুটতকৈ বেশি ডর গাঁত খান্দি তার ব্লিচিং পাউডার চূণ আর সোডিয়াম হাইপারফসফেট সেটু দিয়ে এই বেমারটা যাতে সংক্রমণ হব নয় সেটার ব্যবস্থা করা হয়েছে।
0: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোনিৰ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভাট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 03612623225 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত কথা পাতিব পাৰিব। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
3: বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনা তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুৰ্নীতি, উৎকোচ গ্ৰহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনা মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে বিটিচিৰ উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণৰ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিব। এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়।
4: আমাৰ বড়োলেণ্ডৰ চিফ জেনেবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি।

0: তে আমার এক্স এম এল এ, বিপিএফ দলের এক্স এম এল এ, এক্স ই এম, এক্স এম সি এল এ সকল ওয়ার্কস ডিপার্টমেন্ট, তার মানে যিনি বিটিসি চলি আছে ইয়ার উপর ছালি জারি চাব কারণে কেনেকা হয়েছে অফিস বিলাক টাইমলি বা হয়েছে না নাই, বহুত কমপ্লেন পাই আইছো আমি কোনবা ডিস্ট্রিক্ট অফিসত অফিসার সকলে সময় মতে নাহে বা কোনবা ডিপার্টমেন্টত কাম করার অবহেলা হয়েছে বা কোনবা ঘুষ খাইছে এইবিলাক বহুত। আমি চারিটা পাঁচটা ডিস্ট্রিক্ট ঘুরি পেলায় মই কিছুমান কথা গম পাই আইছো। সেই কারণে এই চিপ ভিজিলেন্স এন্ড মনিটরিং কমিটিটো খুব প্রয়োজন আছে, ইমিডিয়েটলি আমি এটু গঠন করিম।
1: ৰাজ্যত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰবেৰা আৰু ছয়গাঁৱত 1 লোকৰ মৃত্যু হৈছে। জাপানিজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। শিৱসাগৰ জিলাতো 4 লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21 বৃদ্ধি পাইছে। জিলাৰ স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সজাগতামূলক কাৰ্যসূচীও চলাই আছে। মৰিগাঁও জিলাৰ 3 স্বাস্থ্যখণ্ড ক্ৰমে ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁৱৰ কেইবাখনো গাঁৱত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ শৈলেন্দ্ৰ বন্ধন বৰাৰ উদ্ধৃতিৰে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই ৰোগত আক্ৰান্ত 10 লোকক চিকিৎসা কৰি থকা হৈছে আৰু বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা 6 জুলাইত সাক্ষ্য প্ৰদান কৰিব। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গড়মু কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশুপালন, মৎস্যপালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজা, কৃষি উন্নয়ন বিষয়া, আত্মাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। এই প্ৰশিক্ষণ সন্দৰ্ভত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজাই এইদৰে কয়।
2: আজি মাজুলীত উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিং, তাত এতিয়া মই মাজুলী ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আছোঁ। এইখিনি অঞ্চল বালিচাপৰি অঞ্চল, ইয়াত আমাৰ উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিংটো চলি আছে। এই ট্ৰেইনিংটোত আমি ফিছাৰী ডিপাৰ্টমেণ্টৰ পৰা, ভেটেনেৰি ডিপাৰ্টমেণ্ট, কৃষি বিভাগৰ হৰ্টিকালচাৰ যিটো কয় প্লেণ্ট প্ৰপগেশ্যন, তাৰ ওপৰত মানুহখিনিক আমি ট্ৰেইনিং এটা দিছোঁ, যাতে তেখেতসকলে নতুন নতুন পদ্ধতিৰে কেনেকৈ এগ্ৰিকালচাৰ বিভাগৰ হওক বা হৰ্টিকালচাৰৰ যিখিনি আৰু ফিছাৰীৰ পৰা আৰম্ভ কৰি ভেটেনেৰি গোটেইখিনি যাতে আগবাঢ়িব পাৰে আৰু সেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিং লৈ নিজৰ ঘৰতে কৰি মেলি তেখেতসকল যাতে মানে সেইটোৰ পৰা উপকৃত হয়।
1: ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী ছাত্ৰ সন্থা, কটন বিশ্ববিদ্যালয়ৰ আছুগোট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ হীৰেণ ডেকাই বন্তি প্ৰজ্বলন কৰে। ডঃ ডেকাই শ্বহীদগৰাকীক স্মৰণ কৰি কয় যে মাতৃভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰঞ্জিত বৰপূজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। নতুন প্ৰজন্মই শ্বহীদসকলৰ আদৰ্শক হৃদয়ংগম কৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট্য সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে আজি আয়োজিত কটন বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ চৌহদতে 1960 চনৰ 4 জুলাইত আৰক্ষীৰ গুলীত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ হেৰুৱাইছিল।
3: যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰ ফুটুকীক আজি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোত কিছুদিন ধৰি নাহৰ ফুটুকীয়ে অবাধ বিচৰণ কৰি অহাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ জন্তুক আক্ৰমণ কৰি আহিছিল।

0: বন্যপ্ৰাণী সুৰক্ষা বাহিনীৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী বোন্দা বজাৰ অঞ্চলত অভিযান চলাই এটা বাসগৃহৰ পৰা 20 কিলোগ্ৰাম ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে বস্তাত বান্ধি থোৱা অৱস্থাত কাছটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰি সোধা পোছা কৰি থকা হৈছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পৰামৰ্শ জাৰি কৰিছে। বানপীড়িত অঞ্চলত প্ৰয়োজনীয় সাৱধানতা, স্বাস্থ্যবিধি, খাদ্য আৰু পানী সুৰক্ষাৰ লগতে অন্যান্য কৰণীয় ব্যৱস্থাৰ বিষয়ে জাননী জাৰি কৰা হৈছে। এই পৰামৰ্শ অনুসৰি কেৱল উতলোৱা, ফিল্টাৰ কৰা বা ক্লৰিনযুক্ত খোৱাপানী সেৱন কৰা, খোৱাপানী পৰিষ্কাৰ ঢাকনি থকা পাত্ৰত সংৰক্ষণ কৰা, বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থকা আৰু ডায়েৰিয়া, বমি, জ্বৰ, পেটৰ বিষ আদি হলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লবলৈ কোৱা হৈছে। বোকাখাটত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজনক বোকাখাটৰ বৰচাপৰিৰ অজয় তাঁতি বুলি চিনাক্ত কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। সহ আয়োজক কানাডাই নক আউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মৰক্কোৱে পেনাল্টি শ্বুটআউটৰ জৰিয়তে নেডাৰলেণ্ডছক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 2:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। মঙলদৈৰ 1 নম্বৰ বামুণপাৰা নিবাসী ধৰ্মপ্ৰাণা মহিলা দৈৱকী দেৱীৰ আজি পুৱা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। বিটিআৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী কোষ গঠন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি।
1: শ্ৰোতাও আকাশবাণী কি গুৱাহাটী কেন্দ্ৰ চি আপ সুন ৰহে থে আঞ্চলিক বাতৰি ফ্ৰিকুৱেন্সি মডুলেশ্যন 100.2 MHz পৰ ইয়ে আকাশবাণী কা হাফলং কেন্দ্ৰ হে। স্থানীয় ভাষাওঁ কে কাৰ্যক্ৰমো কো আগে বঢ়াতে হুৱে আয়ে সন্তে হে কুছ ডিমাছা লোক গীত গায়ক কলাকাৰ হোংগে চিন্তামণি বোডো আৰু উনকে সাথী।
2: ডায়া ডজিৰা